ካሌግ ፋን ዊዳል ዋሽ ኤ ፎቶግ አሁል ወሪኔ አሁረመንገ ሜዱጋያይ ቲያባ ሚሁንገ ሜዱጋ ሃማ ሃማቬ ኤግ ቬግምዋ ካሊማካን አናሽ ኤይ አላህ ሜኑይ አሁረመን አልፈን ኑኩላውሜ አዲ ኤከላንጊያ ኤቭሴቺን አሁረመን ሻሪኩ ኑኩላውሜ አዲ አሁረመንገ ኤብባያኩ አነባያኪ አላህ ፊያዋ ካላንገ ተከከምጋ ኑሄዱሜ ফাহে এওরিং একমা দেখলো হাদা ফরগস দিফি নামা এওরিং নাত্যে ব্যামি হুম বুনাশে হামা কাশরুং তিমাম মেনি মুসলিমুং খামগা তিয়ে ব্যামি হুম হিকিওয়াশে।